0: पोमना लुस हुन्छ त्यो त्यो दुध बिना अहिले त्यो सुस्केन भयो त्यो एक नस्केन भयो भन्दा छुट्टा थमा फोतिन्छ दुवा त्यो त नातङ छकाने छ त्यो सन्ते नियम जा सुन्छ दुवा ता तिनी त ता त्यो तिन न तिनी लो सुन बिजिक नजिन पर यङ गोमा नङ त सुगन तोसि तोसि क्युते सम्बनि नि थुङ
1: कस्तो
0: त पैसा गयो अहिले जिसम त चेस किन टुगुन न चितो न इन्टो म त चितो सोपा कुने न लाज गेला छोरु तर त सोपा छम छम खम पोजि छला जाय के गदा बुटिस का दि यतो तर त मिक्सर लिङ त जुम त मिक्सर लाज म पो जादु तर म त जुम छोन न गदा युटी लर जुम गदे छोन न जिन त स्टेनस कम डाइट छोन मटन दे छला म बस दुख छल दे त लिना बुटिस का त या यसबे तने मिक्सर लिङ त जिजिक जुन न त नि हुन लङ त बोटी यो छत न टेलिम म न यमुर म त बोटी मिक्सर लिङ पति यमुर म त जम्बर रोप्तन कुनै नङ त करे छन थोप थोप यले को गदा ए गन न न दिल्ली न फिलो न न दङ को लेप लेप थो दन यस लिच न छ यस आ जतो दुपा बोटी न म न मतो मतो जि न तने त्यो सङल छ गले त्यो थोप न लेमसन खाको छ पिया कस पा कस पा दे पुने रोप्तन कुन मतो छ पिया त्यो खचन छ जिन गले त्यो सम्म नि टीचिंग एज न पदा न टीचिंग एज न त यो छ त्यो त उनी चलाउनु पोजिक त्यसले समङ्गे मङ्पोजिक लोकेसन पर चोज भनेले चोज त्यहाँ त्यहाँ प्रोग्रेस समय त्यो टाम त्यो क्या त्यहाँ त जसोक त्यहाँ क्या नदा चार दिनु त्यो त मङ्पोजिक टमकन त्यो त मङ्पोजिक प्रोग्रेस समय हेप त्यहाँ गेरगन गुना जब चौँ गेला सौँ त्यहाँ देव गुना सम्म डुब गेरगन गाता गेरगन गाता त कन्ट्याक्ट जुब त्यो त गेरगन मङ्पोजिङ गाता जिउ चुना सोज लगते सम्म मङ्पोजिक जात थुप चार त्यहाँदेखि जङ्गदारा मङ्पोजिक हेप त्यहाँ जङ्गा त यो चाहिँ मङ नचोक मङ पोजिङ जसमा झिक्साल त्यो त थुन्थ्यौँ डिक्जाम चिङ झुम्कने जाते डिक्जाम चिङ्गा नदक्छ रोपटु कुनै न रोपटु कुनै न होइन फमा कुनै न होइन डिक्जाम तलो एरिया डिक्जाम डिक्जाम हेप दियो सम्का झिङ योहरूसँगले त्यहाँ जङ्गा त जिउ छोरा मैले छोपा खक खिचे छोरा यहाँ त्यो जाँदैन जाउँ दुधो पङ्गा दस पेन झब्जोङ चोक कुन चितुला झब्जोङ चोक त्यहाँ त फिलो सेकेन्ड रोपटु कुनै पिया झब्जोङ चोक कता टोधुर चोकमा पुगे त त्यो सुस्किन थिप्काने जाते डिक्जाम हुँदैन गेला
1: তাতে গেলে তিনজুক পিকা টাঙা টাঙা দক্সা ই দেব ছাংমা দা যা দিন স্কিউতি নকালাজু তাতে তা মাংস পিতুস পিনা টাঙা টাঙাতে স্কাত পোলা মা শেত সালচিস পেয়া গাতার লাদাক্স বা খরং ইন্দো ফামা ইন্দো গেরগান উনিস তামোলা নক ফামা উনিস তিনি রং স্কাত পো মানে চিক নামে চিক তেনেঙাটা ঠুকু লপটা নিলে সিস্টিং না হোম আক পচো নং ইয়ান ছংমা তেনেঙাটা ইঞ্জি ইংলিশ ইংলিশ নাং তেনে ম্যাথস নাং তে ছংমা কামা আসে চিক সালচে শিক তেনে বুদিক পো ফামা খরাং ওলা বাসা মাখিন কান মাং পোজিক তেনে তো আসে মাসাল কান জিক তেনে বুদিক পোস্টিং নে চোস পাটিক জিক তেনে মাখিন না তেনে আজান মাজি কায় লাম চুস তান চিস্তিং আতা হোম আতে চুচে না তো লা তেনে তেও জাত না তেনে আতা ইয়াং নামে ছাচে নগা পোতো মনে মানে খো মা ঠাজিং ঠাওয়া চিপসাল নিং বোঝাং চুতো পা আতা না ফামা ওলা আতা রাশি চক্স পোনে তেবে না মা রক্ষিত সালতে গাতির স্কাত পো দে পো আতা না ঠিত গোসাস চেজেন আতা গেরগান লাবা নক দেবাং জাতীয় তে নক আতা না লাদাক্স বা খরং লা ছানাম ইয়ং গোসাস পো খাচনি মানা হলে
0: গাজা তাং না স্কাত ইয়ে মিরিক জি মোস্তাক জুন না দা ছন্তাক জুন না দা দা তো ইয়েদে মেদে ও কেতে না স্কাত ইকি সেট কেতা কসু মিরিক জি না কো জামনি হিচিং ওয়ালতা না
1: গাজা
0: কাং আতা তুগিস কেত গোজে খাচান জি দোয়া চি তুমনি এসি তা না তা জেলতা জি তা কা জামনি গেলকা পো তেনে চুপো পাঁচরে তোনা চিসা তোনা চুপো তে তে এ গ্যালকাবো সাবে কো গোতম চিস্তার চিজেতে সন্তন হতে না সো কোন রাঙা জিজুম তাং স্কাতাং এ গিয়া ছংবে তাং কমে কা কোয়েতা কোয়ে নো ইয়ালে কাতা দেনা না জিক তুপ চেনো কা তামনি গ্যালকাব তেনে গাদা পাঁচরে তোনা গ্যালো তে গ্যালকাবে না স্কাত চি কোল দো আলতা না রাঙা স্কাত মানে জাম্বা কা কোন মিছো চা দিরে কো ইয়া গপা তাং জিক সালে তে চিজেতে তোন না তা রাঙা মিরিক তাং তেনে রা জিজু মুস্তক পো তেনে স্কাত ইঙ্গার মহাগো করা জিদান সোমপাত গাতে লাদা না তেও তপি জি কে স্কম মদ গেলে কাজু জি সিরকা জি ইনা জি গিমতন কাজু জি না তেও তে মন্দর জেদ গাতা ছংবে গং লত ছংবে না কুম কুরিকা গাতা রাস্কাত পো ইঙ্গস স্কাত তা ইয়ো জদন তমে রা বটি ও গাতে স্কাত তা ইয়ো নো তে কানা রা মিগ বসুন নো রা গ্যালকা বসুন নো রা ইউল বসুন তে কেতা তে মেনে জান চি ইয়া ইয়া তামসিক ছেন না মিরিক শুন কেপ না রিজুম শুন কেপ জান জান লাচা জি চজে তমা খাব তা সু কে তে না মিরিক শুন কেপ না রিজুম শুন কেপ শে শুন কেপ কে তে না ইনাস কা তা ই গরে ইয়ন তা তে না তা লাস পকনে না না তা মিরিক পকনে না তে গা তবি থুক না তবি না তা তবি কে তে মিরো